0: খুদিন অর নি খানি খ খুদিন অর
1: খুদিন অর
0: নতুন
1: নতুন
0: দৃষ্টি
1: দৃষ্টি
0: ये ট को जरा ত जैसा बोलना सॉफ्ट करके দৃষ্টি
1: দৃষ্টি
0: দৃষ্টি
1: দৃষ্টি
0: শনি সাই বলো দৃষ্টি
1: দৃষ্টি
0: কোনো
1: কোনো
0: না হুয়া आगे ना
1: जी, जी, जी,
0: अच्छा ठीक है अब गाना सिखाना शुरू करते हैं स्वर दीजिए जरा।